0: Tei yungbe na stor song sen teduk samarap.
1: Kasa ju, nyampu nyampu kala iyo mo la zana, tugu jik dembe nangko chachang siyon tanjik nyampu ket lai kyong enju na, tene loptuk jik nang gergan jik nang pama changke nangko ongle ju, del ma zangpo yungo shasam jik kakchan duk chisam.
0: Teto mang sang kakchan jik mele, ngari I nyam nyong spi na nga ta gergan ni las po cho se talo nang lo ngishu charak, nga I tsuk shik tong nge mi tse na nga, mang cha pama le zangwene stingbo na tsa pik shik tugu kyong po rik cha nang nyampo, ya kalom mayo nga nang nyampo, tene gergan la teo tantan la yuruk ma ngarang pama mang pe mols, nge tugu ma kyong po yot juju iwa gazuk shi in nang mana kwa ta mang cha kete nang ta ma strik cho se zerduk pa, pat nam chok tente kwe na tente kwe kete nang lakpa tente tere kwa kete nang demo cho zerduk, magar te ngun ni thungu ni ryaba ta nang yang ponga ta se khong e chirik song to garik song to gazuk family ri na yong sa no sam nang yang pote ne mang cha phama onis ote thungu ni kyakla ta khane thugori mang ari yong du sapik sik ta jik ste khong nang yang pote ne lapta ji nang ta jam sik chong yang chez men chi ba yang chez men ok jena te ne ote chot pa yarap sungun ke te nang digzam ri khampa ne dups te yong pasang ne te ne gergan munis te ve ka gazuk foundation ti tang sa yot te ve ka mang ar chi gen chi sang mang al der ki chuen khe chas mene galtes kwe foundation bu ke te nang sapik si mang nyinte chok jot na te ne khwa ke te nang chams nang singji man ma thop khani te ne khampa ri yot na ya ba le amal ri yot na ya jang pe ne jug mana song te thu tak sa su pa tu tang man khan di yot na te de un mana sharik song se sting nang do che lam lami ke musel ma kas bo sharuk te ne sting na thu nang nax bar do song frustration song ठुगु नंग यम्पु मा मा थाखरिया छरु और ते उनके तने ने समय नमा नोट ते नोक समरख जन ई बिना यना दसा डेली स्कूल न तिस प ई डेल बोता तने मन ई फामा नंग गेरगन नंग ठुगु ने डेल बोता मन ते चोखला डेल दप चोख सिग दिकानी इगे नंग चोख सिग ने समय ना डेल लंग छदु ई वस निंते जिक मेदला ते मने निंते ओतना तने गेरगन निस खेते नंग फामा नंग ठुई कासियात कालता ठुगु जनिक फामा नंग गेरगन निक कासियात कालता या फामाज निक गेरगन नंग ठुई कासियात कालता सना चिक ना ची कासियात कालचास बिना ना ngati tondak puchin chi phe ketena ngata ngsi sok sik ya yas ya thugi ya yas ya is chot pa yaraps po tum stor sha chen chi duk samar som pasane yu sangki lasgan danda no ngaja gergan ji chulang ya ngata phama ji ki chulang ang chok na thugang chi ya zena lang dini tuz la ketena izuk thugang ma mang po tono gaung la sapik sik labja tang se sapik sik lame ka khyang ne po sngan la patak mun khong ya la khan po jaste phames po mun aba ama ya kimche si te sana ketena patak mun ya la khan po jaste khong लोक्से वाला मन लामो छर मगर लोक्से मन मांग खान मुनी गता आज ग्या बार तास देखो हिस गल रब्स गुन सपिक सिर गुश छ छ न तने खवा ठुगी तुज ला केते न सोनिक अमालिस फांस दे छकान अबालिस फांस दे छकान न्यारा मा जोखान दो चुक से ठुगु मन दिम बे न मन खों साइकोलॉजिकली मन वीक सों से या मन गता सपिक वाइल्ड सोर्स गुरते ओन खों लमा लब्जा तंग न तने जे छकान जिक जमा नि सुमेटिंग न यंग तन ने का लोक्से उत खान जिक सों पसन ओ दो चुक छर ने से मन ওই লং ইস্যু থাকে মানে আত্মীয় টানটান লাম মানে ইউটিউব চেরা গা ফামা উনিস খেতে নাং রাঙ ঠুক ছুন না ফেললাম মাল দেমো চোস দেমন খেতে নাং মানে স্টিং না জিগ ডাল লিওত না ইয়াং লামিকা লক্সিং ওয়ালা লামো দুক তে মেন না কাকসপো ছাছা ছল মার চার জিগ মেলে
1: কাসা গালে তিনি তা ফামা নাং ঠুই ডেল জিগ জুয়া চিগ না ওলে তা ফামা মা মাং পো জিগ ইং আতা ঠুজি চোতপা গান পাই লোপস গান পা জিগ চিতং জিগ চোস তে না ngara thu ta gyala yot pa chot pa jang po yot pa thope jaste jiks pa thope jaste zug nyok ngan pa gyur ba jete yang rigash nyat kalene nok pata te wo ngata phama jiga dembe na ra thu bu ha go go she ra thu bu ka chok thopa rig na nyam po del luz du chi chi chot pa ngan pa rig chu ro kaun shi ga charo te sang ma tan tan nang tak bor go she sam ji khak chan lo ngle
0: te wo nyi sam me na phama ngunis মল জানে তেও ইয়ে ঠুকু খেতে নাম ইয়ারাব জিন গ্যালপিন ইউ আ লাপটা সং ইয়া আমি নং ডেন্স ইয়া ই পোমো নং ইজুক সং সং পাশানে পোমো জিগিন না জামু নি জিগ জার্সিয়াস পুসা জিগিন না ইয়ে যাও নি শিখ জার্সিয়াস ই লাপটা সং জার খান পো ইয়ে সামে না মাম মাং পে মোলা নক তো সং মাংারি পো সামা নক ধরুন মা মোল খানি আং ফামা মাং পো চেক মার সামা নক সং পাশানে তন্দাক পো আতাং ফামা মাং ছাত পো তো সামা নক ইয়ে ঠুকু ঠিক পা ইউ জিগ জার খান জোক শিক তা তুকসাম সালাং তেনে ঠুকু শিক শিক সং জেরাত না গালতেস তেনে জিক চেস পো মা নিন্তি ওত না মানে জিগে মারক আর নিন্তে চোখান পো নাতাং হানো ফামা হানো সং পাসানে ফামা জিগে চুলা নাতাং আসতে গান বো খুর গোছেন নিয়াং খেতে নাং ইবেনা লাক রাক নিয়ে ঠুকি ইর চত পা ইয়ারাপ চো চাস বিনা জারখান পো গোমাত মানে খুর গোসা মারক নি ফামা উনিস দেন দেন জানতাং ইয়ারাং আস নিরি থক না খেতে নাং চাপিক শিক গুজ রিক চোস কিয়া ঠপারি গা টিস কিয়া তেনে তেও কেনার গুজ সংস কিয়া ইন নাং ইন নাং নি তেও জুইন সামারা ফামা উনলা সুজিগাং মানে মেডো রং মানে নিন্দুং খাজরি ইয়ত না ইয়ত তেমেনে মি মাংসাত পাঙিরি ঠুকুস গানলা চোখান মুন গুজত কে ইন্না জেরসেসে হামপা মেত কে তেওর গুমসান চিকনি শিখলে চিকচিকটা নিয়ারং ফামা ও কাজুক সিয়ত নিয়ানকান জিগত না ডোক Yetugang Duke, you do the Temina, Jim Mikanson, oh, Garnaton, Sinaton, Tonga, Kana, Miga, Stangu, the Kampo, Natang Pama Mangposer, and what? So passing, yes, and Bena, Ivo, Natang Pama Monican, Muncha Raglas, and Octu Zik Chuk Michupo. Janta Chugin, Susan Samaman Patene, Chison Tenosana Ivo, Natanga Hamanga, no Kazuki, Ketana, two skewns, the Kampungata, Mashes Passane, then E. Mashesna, Nati, Kyungzigmini, Yangata, Mashes canning, Nati Galtizigmini, Ivo. Tugigati Tezamsimano, Tuguchunica Gigatahele. That Chenmosong says Gatnang, then Tuguchuns and Angatan Yala Joseph Tapion, Tanses Pojaste, Que Schmackland Boma Utuk Tanseno, Skumo Tanseno, Masninte Tanson, Depeco Zixteno, Son Passane, Dering Tugu Shotang and Pajani Yotna, Eu Certe, Tua Barbabasan Maripo, Ne Tugu. Tapskyon Tansasena Chi nor Tuljik son to Hai Nas Nye Noa Itso Shamichuk, Nye Noma Itso Shamichuk, Yangye Sawa Itso Shamichuk, Sama Itso Shamichuk Samte, Natan Lasgan Chose Yotna, Ta Una Generation Jig Zigatna, Yadana Solakatanati, Tugutso Zigatna, Tis House Hamun Tangata, Music Jesse, Capspur Yotan of Jan, Tel Dam Kalapanatan Katano, Ta Katana, Sama Kadupaserte, Machala, Ikal Dam Kalado, Itso Lachogos, Duk Zerte, Ganbongatan Paman Kurgosan of Samara, even Angye, Tunima Galtiri, my Nyun tondo, pamangoni galti manga tondo. Chiyadena ngata taskyong tangmayan ba hagojik tan tanjik medala teni ranga tuguma takpoyo zeni chisan chachanok. Chiyadena ngata tugi zangpongon mene nganpashat kan mana yonga mao juu salamle. Nganpar gyushyon samadna teni shkuste gyushyo se mana namchok shangcho se duga zat teni temi nangna nemojik thobat nang teni nemo tulte tulte kyung patachos teni tzamchik dugzer kanpo songpasane te pie ngatir tungun ma gyala yot samchaspo mene te zamshik yonga manok songpasane teo tan tan la odosok la enalaisho goshanok. Money task than I chose Matala, so pass on a two singer, Samar Kundel.
2: Casacalito. That Daxi getting issues of ship to Scapin and Quets and Mary Petus Cabanjuru, then at two summizotas mamma pushing beans the knowledge. The Miman Sose Tavasos or no catching some duct in it, San Mary Pesotaps going to tell of John Tanses at Circama la Mosontano. Catching some duct even just the young mamma pushing lebron. Calicosic Samara Eves collegial knowledge.
0: Tantale, that down there to the Catanona San Mary Petus, Science Etus, so pass on a even just. Lobjon Tanches in Doya, then that's a cheer such you talk like it and a thing in a laclen chonsta, Tantala, even I get an astawa, that say Jigmelas Molatu like it and on a gazuk situation of Kachu, Galaduk, Pantuk, Lamoduk, Luzes. Yes, I'm menats and magic parts of the other natural like it and a science journey upon yes, I'm mena you. Tisuchino Samara, Gazukata, Zong to Balancolian Chesino, ya, Misa the Lancolian Cheno. Yet then that's like you, Mejigino, Gau Campa, Meatu Nancolian Cheno, Kajisco Nancolian Cheseno. Some passane, Ivo Ketenan, Izuko, Chujigino, Spaljigino, Namchino, resigns on your chestbo, Tentio, Colba Sula Colat, Gazuk Mijigila Levat, Gazuk Tujigila Levat Peno, Spestan like Dandini Tuzla, Niraz Molcan, so like on a San Rixicatilla, Minda Minata, Mobilos, then that's all at Chizik Din, Chizik Silin Samadang, then met. Kamet Nangina Skute, Laptajina Skute, Yadanatula Ketanang, Young Miji Girganjiga, Chuachesic Tente, Manpalan taken a lobby, Mamma Potano. Maspera, and that is the neck of court, the neck of lepches in Samarakan Sigmele. Ivo two Korangbo, some checking at us, Magdanbo Galachos at Tansio. The next Magdanbo Galachos, Chotpai Arabicos de Qua, Lam Zampon, Salchas for Laptor, Tantala Ivo Ketanaman, Gachar, Gatamba, Pantoxi Pantox and Ole, technology in internet and tea, Sangma. Tantalang atas ketenang tugu ang mananik smagdan bang atas ma yana yonezik yasin tezik tang sud nanik tene kos ketenang I nanga daksang atas net guni kana search yana yopo tene teme nanga zangpo nganpa niska ang seno tene kong zangpo shokla masala nganpa shokla mangarik sa seno chesna tot po ketenang gumchandige jaste yadena chulas ngan la foundation po ko gyalajik metkan po jaste tot po nganpa we nanga mari yong seno ka minda minda chokhan minda minda zerkan tene dana chola ketenang phanmi tokkan yadena chola ketenang ko nangku a chonla emotional shakshukandik song pasana tezula kherene nyam patene khoi dare si yang danna chula chotpa yaras tos ngan la gyalame kan pu jaste ngan pa chola chen chana patene tevi nang na minda minda ngan pe nang ngan pa chu chas yang skab jot kyang zang pe nang na zang po chu chas yang skab jot kyang song pasana iwo science nang tewa ngata sergos met pano makatini no ngata dang dini tuzla izuk tuskap chi ka ngata skeste ngata so de chane no ngati tun ta tes kyang so de chane no chi na ngati tus pa dang ma te zam khwek men pin yer gyas song te chi sang me tong na dak sa zam zi yer gyas song te men song pasane ti yer gyas pu man khong pe ma gyala positive panjik man zang pojik something ata te wo kol chu go chane chon la khete na yu gyala me ru a gyala do te cho ma cho zer ba sang ma ri ko tu khona po izuk chi cho se pu tong ko zang pojik la me ni chami cha
2: kasa dak sa ngati phama guni la se healing se junangata la shak charasan yepo thugu chu nepal le ju loingi su nepal tin mobile phone un kalte bortang chese tizugnas lu shi dukon je te tsuk tsam chin notul jate no chi